0: ग्यो मेब्री तेता मदे करोर्या तेंदे ठीले येजा से मादे ब्रश दुगे आ आसी लाउजा स्ने दिइन कालिया नेरि सगाचे किसिरा चास ग्योबिन नेदिगा चास ग्योबरि स्टीगो किरानी चासि बास ले मारता रा चासि बास ले बिन ओ यामेन किरानी दुचे छवा गेनिबा
1: अच्छा दिन ला ने छंग मु खोजु खोंदा ने बा ला जवा के यो मा जी
2: ngani jwa kha khe chi me ngani kong khang ba ya ni yi nga de de me za ke de chu yi me xin ge mi du
0: zi la kirani ngo cha go ya ka ri yo le a lao zhang ge san de chuo ji luo zhu zha xi mu shi nga zu chang me lao zhang ge sa de xian de san de yu ki ni nim do de ji cha si ba si le bu yin ne di ga le cha si ge bu ri si ji ki si ba si le me na ne cha si ge bu yo ma ri chi gu de ha le ya ka ri yo le a
1: ཡོ་ཐན་ད་དེ་དབ་དེ་བར་བ་རང་གེ་ཆུ་ཤིང་མི་དུ་སག་ཁ་རི་ན་རང་གེ་ལོ་ཅང་གོ་ལ་ཐོང་དོ་ཁེམ་ཅ་ཅི་སིན་མེ་བ་ཁ་ཇོ་མ་ཅུ་ཁ་སོ་ཝ་ཅེ་ང་དང་ཉེ་སན་དེ་ཁ་ཁ་ཅི་ཅིག་ཡོ་ཐན་དེ་སམ་ལུ་དང་བེ་ཁ་ལི་ཡི་ཅེ་སང་ཁ་ཅི་ཝ་ཡི་མེ་ཤེན་མ་སོ་ཐ་རང་གེ་ཤེན་སུང་ཨ་ཨ་ཨ་ཨ་ཨ་ཨ་ཨ་ཨ་ཨ་ཨ་
0: 小姐，把那辛苦忙死。
2: 米许多差不定这土牛面。小姐，你光打伢汤头不熟之余，让俺去看个。
1: 没，去了恁阿姨。
2: 去那个咱丈夫有嘛事？你忙着追我，你们都啥求职？
0: 阿姐我啦。
2: 哦。
0: 我那年我姓姐，早起也要接中国嘛人，跟我是两面吧。现在今麦去咱家里去奶茶，跟奶奶茶，我带你们到娘家去嘛人。我俺来做公司员，面孙不孙都没多。俺学不看书了。
2: 嗯，勇啊，现在俺这收拾收拾个人。